0: हेलो फरमाइश।
1: हेलो
0: जी नमस्कार। हेलो फरमाइश ईटानगर।
1: हाय सर नमस्कार।
0: नमस्कार।
1: हाय मैं ধেমাজি পৰা কৈছিলো।
0: ओके আপোনাৰ নামটো?
1: হয় মোৰ নাম শ্ৰী নীলোৎপল দুৱৰা। হয়
0: নীলোৎপল দুৱৰা।
1: হয় হয় আজি বহুত দিনৰ পৰা আপোনালোকলৈ ফোন কৰিছো। সুন্দৰভাৱে চেষ্টা কৰি থাকো কিন্তু লাইনটো হোৱা নাছিলো।
0: ওকে ওকে ওকে বহুত ভাল লাগিছে আপুনি কল কৰিলে। কৰ পৰা পাইছে আপুনি আমাৰ নম্বৰটো?
1: হয় হয় মোৰ বন্ধু এজনে মোক আপোনাৰ নাম্বাৰটো তেখেতে দিছিলে।
0: ওকে ওকে বহুত বহুত ধন্যবাদ কল কৰি থাকিব।
1: মই আপোনালোকৰ অনুষ্ঠানসমূহ শুনি থাকো মোবাইল এপৰ যোগেদি।
0: আচ্ছা আচ্ছা আপুনি শুনে ন? ওকে
1: ভাল লাগে অনুষ্ঠানসমূহ শুনি।
0: ওকে বহুত বহুত ধন্যবাদ। আৰু আপুনি কি কৰে?
1: মই বৰ্তমান হস্ততাঁত বস্ত্ৰ উদ্যোগৰ লগতে জড়িত বৰ্তমান।
0: ওকে ওকে ওকে আৰু কোন কোন আছে আপোনাৰ ঘৰ পৰিয়াল?
1: মোৰ ঘৰত মা দেউতা আইতা পেহী আৰু মই আমি কেইজনী আছো ঘৰত।
0: ওকে আৰু কোনে কোনে শুনে ৰেডিঅ'? আপুনি অকলে নাই?
1: ৰেডিঅ'ৰ ঘৰত পেহী মই আমাৰ আইতা আমি সকলোৱে ৰেডিঅ'ৰ উপভোগ কৰোঁ। বিভিন্ন ধৰণৰ অনুষ্ঠান আকাশবাণী আপোনালোকৰ ইটানগৰ আমাৰ গুৱাহাটী বিভিন্ন বিভিন্ন কেন্দ্ৰৰ অনুষ্ঠানসমূহ আমি নিয়মীয়াকৈ শুনো।
0: আচ্ছা
1: আৰু ভাল লাগে শুনি যথেষ্ট।
0: ওকে ভাল লাগিছে আপোনাৰ লগত কথা পাতি। তো আজি কোন ফিল্মৰ গানা শুনিব?
1: আজি মোক ভূপেন হাজৰিকাৰ কণ্ঠত ৰদালি বুল ছবিখনৰ এটি গীত বজাই দিলে হ'ব যিকোনো এটি গীত।
0: ওকে ওকে ৰদালি ফিল্মৰ ন? ওকে ওকে ঠিক আছে। আৰু কাৰ লগত শুনিব?
1: আৰু এই গীতটো মই আমাৰ এটি অনাতাঁৰ শ্ৰোতা সংঘয়ো আছে ছাৰ। আমাৰ আমাৰ অনাতাঁৰ মৰম আকৰোৱা পৰিয়ালৰ নামেৰে এটি শ্ৰোতা সংঘয় আছে। এই চৰি পৰিয়ালৰ সমূহ সদস্য বিন্দুলৈ এই গীতটি উপহাৰ দিবলৈ বিচাৰিছো।
0: ওকে তো নীলোৎপল কল কৰাৰ কাৰণে বহুত ভাল লাগিছে। কল কৰাৰ কাৰণে।